আৰু নাতি ভয়ে নি চাকাশৰি মাৰো নাও ভৰত হো সুতা হুন হাজুৰ কাই আই ৰায়ে চান জাননী সমেত ভাই নিবশিষ আজ কৃপা খুলাই